저거 지니디니 풍니 광보록 아위판다 하윤이 커랑 디니니 하윤이 커랑 반다 저또는 람서고 아우 증 디니보 크나라이는 샬보름니 하이 꺾아함록 디니니 꺾아함 증 크나라이는 끝하르 바이빌레 시자 꺾아마가함 증 디니 크나라이는 마타이 실령머니 꺾아마가함 니 꺾록 뭐 지수 크리스토 শালঙ্কা মকলঙ্কা বসাক নি চাতি নিনি নাসিকমা ক্যাপলেংখে বসাক গনাঙে চিংনাই ফিয়া নিনি নাসিকমা বেজোয়াকে বসাক মনাক নাই আবোবাইন নিনি বিশিং নি পহর

0: हेलो। किसासा डिस्टार्ब जाक ना अबनि बागै जों खनाय मालायलिया अखरांग न' तामजानि पुरपुरिं जाक हेलो
1: हेलो
0: हेलो
1: हेलो हेलो
0: ए दिपर काहम
1: दिपर काहम बाय
0: ए
1: आइ गन गन थने सान सार को
0: चडेशन
1: ग दि लोंग मानि दा खजों बाय
0: ए ए हावरा तुइ मानि जे कल किलोमीटर बस किलोमीटर चालाबो हक चल
1: 52 किलोमीटर बाय
0: 52 किलोमीटर 52 कन्फर्म कन्फर्म ना है दा
1: बाय
0: दो आकन आं ते किसान यागलो सानाय बुखु कनि गाबो साका नंग बो साका दो ओके हंकाय हाय नो हाय आं सोंफिनाय चिनि ट्रेडिशनल एबा चिनि बरक बर संरक्षनि बागै ब मुसामु जों सिनि जतनसाय मुसामानि कतर होनाय सिनि जाक আবনতই চং সুংলাই নাই তাবোখে থাশিংনি জরাব বুকু কনিকা শাখা 53 কিলোমিটার তাই ঈশান শাখা গহনে তামসিনে 52 হনে শাও অ্যাকচুয়ালি খাই বুকু কনিকা ন বেলাখিনো হামবাই বিনি সংমুনি যে আনসার মানি এবা আং সংমানি যে আনসার মানি আবো যত্নিশলা আবো ঠিক ন 53 अंकाय ते कैसा संगम संगनाय रियांग बसंग रगनि लाइबुमानि लाइबुमा बाय क्रिंजाक मसामंग रगनि मसामंगनि बुमंग ताम रियांग बसंगनि लाइबुमानि मसामंग मसामंग जे मसामानि आमनि बुमंग ताम नरक सायमन कांगे साहरदि চিনি বরক বসং চিচুকু বরক বসংনি বিশিঙ্গ রিয়াং বসং রকনি লাইবমানি গনাং মসাজ মসামং বম না কলাই তেতেছে বেলাই খেন নরক সাহর দে নরংনি বাকই জরা খুলক যাক ফিয়াবা কেবো ককদুক কুরই ফাইকা ককদুক নাই নাইগ্রা না তাঙ্গি বসে এসে এঙ্গি দংখা ক ককদুক কিসের নেটওয়ার্ক ডিস্টার্ব দাঙ্গি দংখা সাইমালিয়া ফাতার গো বাতই দেওয়া ভাই দংখা কিসের ডিস্টার্ব যাক রিয়াং বসংরংনি লাইবমা রিগজাক মশামুং ব মশামুং কিষান রক্ষা হদি কক দু কিষা কেবেং মং এই দংখা সং দামশা হাইরমই সং মং সং লাইনাই আবনি ইয়াগল ন নরকনি হামজং মা সিনি খাতুং মা পান্দা নরক হিন্দি রচামুং তাই কক রক রচামুং খানাই মানায়